0: राकेश जी, फिल्म का नाम मिलन, उजाला रेडियो पर आप सुने।
1: यू आर, दिस इज अनामिके Boschaert van de ANWB. Er zijn op dit moment geen bijzonderheden. En tot zover de ANWB verkeersinformatie.